아버님 바기노 아로니 제 하바니나 토토 아로니 하풍 하타 아로니 부팡 와팡 데샤 아로니 콤 자브라 베박 노로미노 벨레케 나이톡 타이 아로 아로니 제 보로록 동마니 보록니 호쿠모 보록니 동라이다 아모록니 나이토톡 동무노 Borokno abong ni taino na inani bagi koboko. Borok ambag gano borok ni tong mung chamung no na inani borok ni tong raidano na inani borok ni hukmun na inani bagi aro shoton jagi thango. Abun bagi no o December tal hinke o thai belai keno phatar ni borok bai kuplumungo. Engkai langmawo. কুবিনো চুং কিসা সিনামু চুং খাই কিসা জুদা রগ্ন জুদা হদা রগ্নি তমুং চামুং নাই না নিকাই চুং অব ডিসেম্বর তালও চুং নাগাল্যান্ড থাঙ্গি কিসামা হেরিটেজ ভিলেজ আবুন চুং নাই মানো